এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ, কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে তেজপুৰৰ সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট, আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰানৰ পৰা আজিৰ খেল আৰম্ভ। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপীয়ান ব্লু ভেলি ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক ঔদ্যোগিক সক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে GI টেগযুক্ত তেজপুৰৰ 1 টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া তথা জিলা কৃষি বিষয়াই পতাকা জোকাৰি লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়ক ৰাভাই লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি দুই এদিনতে ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচু

0: ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
1: তেজপুৰৰ ৰাইজৰ কাৰণে গৌৰৱৰ দিন, অকল তেজপুৰৰ ৰাইজৰ নহয় সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিষ্ট আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছোঁ, এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
0: লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰে। এই ঋতুকালীন ফলবিধৰ পৰা সংসাধিত খাদ্য প্ৰস্তুত কৰিব পৰা সম্ভাৱনাৰ ওপৰত আৰোপ কৰি এনে বিষয়সমূহৰ প্ৰতি থলুৱা উদ্যোগীসকল আগবাঢ়ি আহিলে এই লাভজনক ব্যৱসায়ত পৰিণত হ'ব বুলি সমল ব্যক্তিসকলে ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা লিচু উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰু, চেন্নাই, পশ্চিমবংগ, কেৰালম ৰাজ্যৰ লোকসকলে অংশগ্ৰহণ কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনত দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখনত প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট UG যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 1962 চনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ টিমুং গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী লেকথেপিয়ে বিগত 4 দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2011 চনত হিলছ আইডলে কুইন অৱ মেলডি উপাধিৰে সন্মানিত কৰে। 2009 চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে। 2018 চনত গুৱাহাটী শোধানাগাৰে লুইত গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। 2024 চনত এইগৰাকী কিংবদন্তী শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। পখিলা লেকথেপি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি গীতৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। তেওঁ জুবিন গাৰ্গ, বিদ্যা সিং ৰংপি আদিৰ দৰে অতি জনপ্ৰিয় শিল্পীসকলৰ লগতেও গীত পৰিৱেশন কৰিছে। বাক্সা জিলা সাহিত্য সভাৰ বৰিমাখা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন কালি অনুষ্ঠিত হয়। PM শ্ৰী আনন্দপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত

0: অধিবেশনত আঞ্চলিক সাহিত্য সভাৰ সভাপতি সম্পাদককে ধৰি ভালেসংখ্যক সদস্য তথা সাহিত্যপ্ৰেমী উপস্থিত থাকে। এই অধিবেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ডঃ সমৰ তালুকদাৰে অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে আৰু সেই সংকট নিৰাময়ৰ বাবে সাহিত্য সভাই নিষ্ঠাৰে কাম কৰি আহিছে বুলি প্ৰকাশ কৰে। অধিবেশনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কালি এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশৰ উপস্থিতিত প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তই এই ঘাঁহনি নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত তৃণভোজী প্ৰাণীৰ বাবে খাদ্য যোগানৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণই আৱৰি ধৰাৰ ফলত ঘাঁহনি অঞ্চল ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কালি বাঁহবাৰী বনাঞ্চলত এনে অপতৃণসমূহ আঁতৰাই উলুখেৰ, কাঁহী বন, বিৰিণা বন, কহুৱাকে ধৰি প্ৰায় 16বিধ ঘাঁহনিৰ বীজ ছটিওৱা হয়। এই সন্দৰ্ভত ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে সাংবাদিকৰ আগত এইদৰে কয়।
1: গোৱালপাৰা
0: বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীৰ অধীনত কেইবাটাও যুটীয়া বন পৰিচালনা সমিতিৰ সদস্যসকলে ব্যতিক্ৰমী কামেৰে ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰে কল্যাণপুৰ যুটীয়া বন পৰিচালনা সমিতিৰ 25গৰাকী মহিলাই বন বিভাগৰ মাটিত দ্য গ্ৰীণ কেফে নামেৰে খোলা এখন ৰেষ্টুৰেণ্টৰ জৰিয়তে বছৰি কেইবালাখ টকা উপাৰ্জন কৰিছে। 2025 বৰ্ষত 25গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত এই সমিতিয়ে 67,99,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। ৰেষ্টুৰেণ্টখনত খোৱা খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা বিভিন্ন আচাৰ, জেম, জেলি, চিপ্ছ, মৌ, জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাচলি, হস্ততাঁত বস্ত্ৰ আৰু হস্তনিৰ্মিত শিল্প আদি বিক্ৰী কৰি সমিতিয়ে যথেষ্ট ধন উপাৰ্জন কৰিছে। ডিব্ৰুগড়ৰ হনুমানবক সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ 112গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবে পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি উল্লেখ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে কালি 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু ছাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছালিম ছাফিয়ে 6টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: সাধাৰণ জনতাৰ বাবে বিলাসী সামগ্ৰী হোৱাৰ দিশে ঘৰুৱা গেছ চিলিণ্ডাৰ, 16গৰাকী মন্ত্ৰীক 35খন জিলাৰ অভিভাৱকৰ দায়িত্ব অৰ্পণ, মহাকাশত কৃত্ৰিম বুদ্ধিমত্তাৰ অভিনৱ মহাকালৰ সূচনা, পৃথিৱীৰ দুৰ্যোগ চিনাক্ত কৰিব মহাকাশৰ পৃথিৱীয়ে, 1 জুলাইত গুৱাহাটীলৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছি আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰান্ধনীঘৰত দুৰ্মূল্য জুই জ্বলাই 3 মাহৰ দ্বিতীয়বাৰলৈ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ দাম শীৰ্ষক।

0: এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো কেইবাখনো কাকতে 1,100 টকা পৰ্যন্ত বৃদ্ধি, ৰন্ধন গেছৰ দাম, পুনৰ বাহিল ৰন্ধন গেছৰ দাম, ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 29 টকা বৃদ্ধি দেশজুৰি খুব শিৰোনামাৰে প্ৰকাশ কৰিছে। অসম বিৰোধী শ্লোগানত উত্তাল চেৰাপ ভাটিৰ আৰ্যনগৰ গুৱাহাটীতে অসমীয়া গো বেগ ধনী শীৰ্ষক এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম দপ্তৰ বিতৰণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ, 16 গৰাকী মন্ত্ৰীক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ বাতৰি, আমাৰ অসম কাকতে বঞ্চিতক মুখ্যমন্ত্ৰীৰ সংস্থাপন, বহু বিধায়কৰ দাবী, নিগম নিকায়ো শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ।
1: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰৰ বতৰা। দক্ষিণ পশ্চিম মৌচুমী বতাহে উত্তৰ পূবৰ প্ৰায় অংশ আৱৰি ধৰিছে আৰু অহা 3-4 দিনত বাকী অংশতো ইয়াৰ প্ৰভাৱ পৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা 13 জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গুৱাহাটীত অহা 24 ঘণ্টাত তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।
2: লাপনে পৰ্ণলিতম গুৱাহাটী পেনে বেজে থাক লহৰী লং পাৰে বেৰটা আছামিছলাম পেন আৰ্জি লং ঠাংল লাগে আকাশবাণী ডিফু ললিতম ভাঞ্জাই মেঘে বাং লাগে মেম পেন ফাৰুচেৰা তকবাৰাচেৰ কেপ মেঘ হাৰ্চ লাপে নিউজ অন এয়াৰ এপেনটা জাই মেঘ আৰ্জি লংজি আদন্থু পুথত জাই মেঘ আৰ্জিক চিনা

0: পঢ়ি সুধ দাক ইউনিভাৰ্চিটি পঢ়ি সুধ নাহাং দেত লাংচ সুধ দাক মানে কটন কলেজ কি পঢ়ি হলা নিকৰ তেল তোমাকৰ তেল কেহাই বি থয় আব মং বি লাংচ কি তক সুধলো হে লাংচ সুধ থয় তকলো আপান কপিনে পিনাং আন লোন কেনে অকল ভূপেন হাজৰিকা তা মানুহে মানুহৰ বাবে পুৰাংচ কিছু ঠাং সুধলো আমাচি নেতুম তা লাচন কপিনে নানে নানে লাপু কপনে ফাংশন লতে রিসুমার হুত পতে নাহাং দা ফক কপনে ফক কে রুম থেকে তা লু নাই গপ লু নুন পল হাই আর জুল হনে পিন হে দি আমার আকে হাই সয় সয় আনি সি নাং থুম দে ও বাংথা রং বং আমার সে হা শিলং নাং পন দে তাস হেলা গৌতম আতুম তা বিয়ে খাগলাং চিত চিত বেলে সে নাহাং দে তাকো নাম নালনে হারমোনিয়াম তাবলা কপিনে পাংরুম টাংলো আহেম সি চালি হাজার লাহেলো রেকর্ডিং চে মানে হা শিলং সেন্টার লহেদি মুনিত মুনিত আফানলে জং সি সাপ্তা মাথা থে রংস লুন কিলুন চেং মানে চেং পেন হারমোনিয়াম পেন
1: লাবংস লুন দিন পুন ঢাকা যে থাংলো তাতে আলাবংস আলুন বাংকে আবিনং এতে বাংকে ভূপেন হাজরিকা আলুন বন্তা ইলিকার বিয়ালাম ব্যান কে লারথু লাপু
0: কে লারথু কে হাই বেসি কে লারথু কালা মাসি নে ফান না হাম দেসি নেসি হালা কে হাই বে কে আসে জুনু দা মাসি নে ফান না সে জুমি আম লং বং বাংল দেন সিল লং মা দা সে রেকর্ডিং দা সে হাদা রেডিও সেন্টার লং জি থান হোলা এ ভূপেন হাজরিকা কো উপর আইলা
1: হালা বাং সালুন জি এ নালি কিলো না সন্থত মন বাং কে আসাপ সু আকা তো রাদ পো সিতাম মাসাপ সু ইজির বাক এ আলুনাতে অট পেন লুনি থে
0: তে অট মানে আলুন তা তে তেন লাগে
1: ও
0: মুনি তে মুনি তা ফান লে জং সি আসাপ তা মাথা থে লসন না জানো
1: জুমি ও লাগে
0: কে সার বটরে লুন থে গলাম
1: আতে হালা বাং সো হুড শিলংলং সি
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 3 ৰাণত পৰাজিত কৰে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: জুই আনপে নন বাংকে দাদাক গুহাটি লং সিনাং দল দাকি পাথির ল আজাদ ল হালা বাংস পেন ন লাদাক গুহাটি বাং দেট পেন ফি মাসব সকে প্রেক লাপুসন কার্য তুম ঠেক দম লং
0: কেন প্রেক হলো মনকে নেগে কায়টা দাক গুহাটি পেন ব্রডকাস্ট কে করিয়া লুন কপেনে আর জুপ আকোয়ানি হাসামলতে ডিফু সেন্টার লা লুন পক্ষীলাল দেখতে পি বাড়ি রং ফার্পি স্যামসং ইংটি

0: मुक्त भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: কেৱল পইচা পঠিয়াবৰ বাবে কিউ আৰ কোড স্কেন কৰিব লাগে বা পিন দিব লাগে, পইচা পাবৰ বাবে নালাগে।
4: আৰ বি আয়ে কয় কিউ আৰ কোড স্কেন কৰাৰ সময়ত বা পিন দিয়াৰ সময়ত অলপ সাৱধান হ'ব।
5: লাকি আকাশবাণী ডিফু জাইমেকি বাংলাকি এফ এম বেনা লংপেন মে ঘৰ ফাৰি চিৰতক বৰা চিৰ কেপ লাপেন আনপাৰ্টা নিউজ অন এয়াৰ এপ লাপেন আলংপেনটা নালিতুম আৰ্জুলং ইজি আদন্থু লামজিৰ জাইমেক আং ডেং লংপেন পুৰ্থিমি পিপো এ লংপেট আলামজিৰ ধনঞ্জয় ৰং পি পেন কিথান আৰ্জুইক চেনা লাপেন লাবাং চৌ আলামজিৰ কিটক বাং লাকি সাম্প্রি তিরন্পি তোতং তেরজুইক্স না লবাং সোলামজির
6: পোর্থিমি পিপো এলং পেট মতে ইংলিশ আলাম পেন কে গ্লোবেল পেরেন্টস টুগেদার পুথাক চিহেক পেন লামজির জিথান নামজি ফানসি বরইল পিপো আতুম হেল আবাং ফুটিন আহিম তু নলং কেপাচিং থুর চেং ওসমার আমাহাং থাক ডেট পেন পিপো আতুম পেনসি লানালো কেচোজিয়া ফান কেদোজিয়া ডিম টকলাং লপেন বিদি জ্ঞান হে হুই আকিপি পিপো আতুমসি পেদর প্লবল আলং লিতুম পেন আজকি আওদা দূর কেদো কেথাক কচিং কিমে লাপেন মেথাং আকেং আর জাব লং সৌমিন্দার আলং আহক আকাই কেলং জিয়াফান আকিমি একাচি সং লাপেন কেমি সেন আমুনিত কেপ্লাং থেক জিয়াফান পিপো আতুম থান পারেল পিপো আতুম জং সিলংদুন পামে মি পুলোতে মো কে থেকে ডিং আহুদ আনকে কেমে আক্রং কে দামনাত আকিসুং চিতং দেতাহাই লাসি ওসমার আতুম কেমাথা থেকে জকং দোলোতে পিপো পেন আকাজলাং আকেনাং সত আলাম কার্জু পেন আমানা পেঙ্গি পিজিয়াফান ওসমার আতুম আলংসি আর পুদল পিয়ার্থিয়া ডাং আলং পিপো লাপেন ওসমার আতুমাং বং হেনল ইসি কেথে নে আকাজলাং আঠেকে বাংহিনী আংবং কাইকে তাকাং জিনসো লাপেন কাং হন দোলতে আজাদ আকি সুং বাংসিতা পেজগুন

0: আছে। গোটেই চুবুৰীটোৱে চলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফটো বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in।
1: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
2: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই, পাই গলো, এতিয়াই কল কৰো বাইদেউ।
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
2: আপুনিতো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
3: RBI কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতি পৰ্যালোচনা, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 4গৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন মাছহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্লবৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কৰি পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, মীনা দেৱীক পশুপালন পশু চিকিৎসা, পীযুষ হাজৰিকাক কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। বিত্ত বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
1: মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছো আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ, মাইন্স এণ্ড মিনাৰেলৰ দৰে বিভাগ, তিনিটাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ। এই কথাটো ইতিমধ্যে কলোৱেই যে হাতী মানুহৰ সংঘাত, আনকি আজিৰ তাৰিখত বিভিন্ন অঞ্চলত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ সন্ত্ৰাসো এক চিন্তনীয় বিষয় হৈ পৰিছে, বিশেষকৈ কৃষি ক্ষেত্ৰখনত। গতিকে এই কথাবিলাক আমি আগন্তুক দিনত ক'ত
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু একান্তিকতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ

ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি এই গোচৰৰ চাৰিগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত পক্ষৰ অধিবক্তা আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ ভাষ্য গ্ৰহণৰ পাছত আদালতে চাৰিগৰাকী অভিযুক্তক জামিন প্ৰদানৰ বাবে অস্বীকাৰ কৰে। উল্লেখযোগ্য যে ন্যায়াধীশগৰাকীৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে হত্যাকে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আজিৰে পৰা আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনটোত মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰা হয়। এই গোচৰত সাক্ষী হিচাপে 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জীয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে

0: কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰা হয়। এই গোচৰত সাক্ষী হিচাপে 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জীয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসৰ মন্ত্ৰীগৰাকীয়ে শলাগ লয়।
1: আমাৰ যিখন পুৰণি জীয়াঢল সংৰক্ষিত বনাঞ্চল আছিল, এটা সময়ত বানপানী, গৰাখহনীয়া, বিভিন্ন কাৰণত এই বনাঞ্চলখন একেবাৰে নাইকিয়া হৈ গৈছিল। যোৱা প্ৰায় 10টা বছৰত বন বিভাগৰ প্ৰচেষ্টাত জীয়াঢল বনাঞ্চলখন পুনৰ উজ্জীৱিত ইতিমধ্যে কৰা হ'ল আৰু হৈছে। কিন্তু এতিয়াও ইয়াৰ বহু অংশ যিটো চাপৰি হৈ আছে, তাত ধেমাজি যুৱ সমাজৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ইয়াত বনানীকৰণৰ এটা প্ৰজেক্ট লোৱা হৈছে, যিটো আজি আমি জিলা আয়ুক্ত, আমাৰ জিলা পৰিষদ, গাঁও পঞ্চায়তৰ সকলোৰে সহায় সহযোগিতাত আমি এই বনানীকৰণ প্ৰক্ৰিয়াটোৰ আজি আমি শুভাৰম্ভ কৰোঁ।
0: উল্লেখযোগ্য যে ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে কোকৰাঝাৰৰ কচুগাঁও বন সংমণ্ডলত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে বন্তি প্ৰজ্বলন আৰু জনপ্ৰতিনিধি, বন বিষয়া, গাঁৱৰ নেতা, বুদ্ধিজীৱীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, মৃত্যুঞ্জয় নাৰ্জাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে 2021 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰা ৰাইমনা ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণৰ অন্যতম ক্ষেত্ৰ আৰু ভালেমান বিলুপ্ত প্ৰায় প্ৰজাতিৰ প্ৰাণীৰ বিচৰণস্থলী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে উদ্যানখনৰ সংৰক্ষণ আৰু বিকাশৰ সৈতে জড়িত সকলো অংশীদাৰ, বনকৰ্মী, গৱেষক আৰু স্থানীয় লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে অসম গৌৰৱ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5 বছৰীয়া যাত্ৰাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ কাহিনী ৰচনা কৰিছে। সোণালী বান্দৰ, গোধাভুটুকী বাঘ আৰু অসংখ্য বন্যপ্ৰাণীৰ নিৰাপদ বিচৰণস্থলী হিচাপে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা ৰাইমনা অসমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণাহুতি দিয়া 6গৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এইদৰে কয়।
3: অমৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি ৰাজ্য সৈনিক বোৰ্ড, ইয়াৰে যিটো জিলা, আমাৰ অসমৰ ৰাজ্য সৈনিক বোৰ্ড, তেওঁলোকে যোৱা বছৰ আৰম্ভ কৰিছে। ইয়াত আমাৰ যিবোৰ সেনাবাহিনীৰ যিবোৰে দেশ মাতৃৰ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণৰ আহুতি দিছে, তেওঁলোকক সন্মান জনাবলৈ এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত তেওঁলোকৰ পৰিয়ালৰ মানুহক মাতি আনি পেলাই সন্মান জনোৱা হয়। আৰু এই অনুষ্ঠানটো আমি বেলেগ বেলেগ স্কুলত পাতিবলৈ বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ যিটো বীৰত্বৰ কাহিনী, তেওঁলোকৰ ত্যাগৰ কাহিনী বা দেশৰ প্ৰতি যিটো সমৰ্পণৰ কাহিনী, এইটো আমি নৱপ্ৰজন্মৰ মাজত লৈ যোৱাটো প্ৰয়োজন।
2: ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ বাবে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ব্ৰিটিছ সংসদৰ বক্তৃতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
4: প্ৰথমবাৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ, এই বিষয় লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে। তাত আমাৰ এটা অসমীয়া সংগঠন আছে, তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে। ব্ৰিটিছ যিটো অপেন ছেশ্যন পাৰ্লিয়ামেণ্টৰ সেইটো নহয়, কিন্তু এম পিৰ যিটো এটা নিৰ্দিষ্ট গৃহ থাকে, সেই গৃহত 15 নম্বৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু তাত 62জন এম পি থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ এম পি, তেখেতে তাৰ সঞ্চালনা কৰিব আৰু সেই অনুষ্ঠানটো প্ৰায় 2 ঘণ্টা ধৰি হ'ব। সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি, তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইণ্ট্ৰডিউচ অৰ্থাৎ

0: উপস্থাপনৰ বাবে, আৰু বাকী তেওঁলোকে যিখিনি নৃত্য গীত প্ৰদৰ্শন কৰিব সেইখিনিৰ কাৰণে 1 ঘণ্টা।
1: ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' নামেৰে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ' দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত ইয়াৰ পুনৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591 কেন্দ্ৰৰ পৰা 23 ভাষা আৰু 146 উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100 খনৰ অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই যোৱা নিশা 5 জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ পৰা কেইবাটাও মোবাইল ফোন, ভালেসংখ্যক এটিএম কাৰ্ড আৰু পাছবুক জব্দ কৰা হৈছে। লোককেইজন মৰিগাঁও জিলাৰ ইজাজুল হক, বানেছা খাতুন, ফাৰুক আহমেদ, নগাঁও জিলাৰ ইকৰামুল হুছেইন আৰু ৰাহুল আলম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে নগাঁৱৰ আইনুল হক নামৰ এজন লোকৰ পৰা চাইবাৰ প্ৰবঞ্চনাৰে কেইবা লাখ টকা লুটি নিছিল। ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইমনম খেমচান সিঙে আজি থৌবাল জিলা আদালত চৌহদত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ বিশেষ আদালতৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে মুকলি কৰা এই আদালতে ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই আদালত প্ৰতিষ্ঠাই ন্যায়িক পৰিকাঠামো শক্তিশালী কৰাৰ লগতে জনসাধাৰণক সহজে ন্যায় প্ৰদানত সহায় কৰিব বুলি তেওঁ কয়। উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাই থাই প্ৰতিযোগিতাত গোলাঘাটৰ তৰাণী মুৱাই থাই ক্লাবৰ 11 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি 10 জনে পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অঞ্জুমণি ঠেঙাল, নিশিতা ঠেঙাল, ছায়ামণি শইকীয়া আৰু অশ্বিন হাজৰিকাই সোণৰ পদক লাভ কৰাৰ লগতে আন 4 গৰাকী খেলুৱৈয়ে ৰূপৰ আৰু 2 জনে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 3 ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনৰ খেলত নিজৰ দ্বিতীয় ইনিংছত 35 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 112 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে 152 ৰানত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইনিংছ সামৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰান কৰাৰ লগতে কেএল ৰাহুলে 100 ৰান কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰানকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰে 52 ৰান কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ প্ৰথম ইনিংছত মানৱ সুথাৰে সৰ্বাধিক 6টা উইকেট লোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰে 4টা উইকেট দখল কৰে। অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাস জুডো ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচিত হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত সাধাৰণ সভাত হোৱা নতুন সমিতি নিৰ্বাচনত শ্ৰীদাস বিজয়ী হয়। প্ৰসিদ্ধ চেতাৰবাদক প্ৰদ্যুম্ন দাসৰ যোৱা নিশা গুৱাহাটীৰ এখন হস্পিতালত মৃত্যু হয়। শিলচৰত জন্ম লাভ কৰা প্ৰয়াত দাসে প্ৰথম সময়ছোৱাত নগাঁও আৰু পৰৱৰ্তী কালত দিল্লীত চেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্বপ্ৰসিদ্ধ চেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ পৰা 5 বছৰ কাল চেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণীৰ শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে 1985 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। মুখ্যমন্ত্ৰী নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰ সমূহ বিতৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতি পৰ্যালোচনা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 4 গৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ। ৰায়মনৰ ৰাষ্ট্ৰীয় উদ্যানৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়।